0: ཁྱི་ཡ་ཐམ་མ་མ་ཡིན་བེ་སུ་ཅིང་གཟུ་ལ་ཚལ་ལ་ལོ་ངོ་མོ་བུ་ཡེ་ལུ་ཅི་དེ་རེ་སེ་སུ་ཡེ་ལ་རེ་དེ་ཡོ་ལེ་གི་མེ་ཤུ་ཡེ་ཅིང་དེ་ནི་གཟུ་ལ་ཚ་དེ་ཅེན་ད་ཤིན་ན་ད་སུ་ཆེན་མོ་ཡོང་ལ་རེ་ཚན་ན་དེ་ཡོ་གཟུ་ལ་ཚ་ཅིན་ཚ་པ་གམ་ཆེན་ཚ་ལ་ཅི་ཧ་གེ་དོ་རེ་བ་ཆེན་མོ་ཡོ་བ་ཁེ་རེན་དུ
1: ওর দাঙি লেকান্দ লেনে তাপার সিগরে লে গা রোনি কিন্দি কি লেকান্দ লে সাং তোন্দ তাঙ্গার জি পেনা গা তুমি হেল বি হে সিং ডিঙ্গার হে লেকান্দি নলে লজু চি সাহিনা দানি চি চি না দে জেরং টেন কেমা নি ফাগিং গ গা তুমি হেল বি কি মম মম্বো চি লে ঙ্গার জি লা হে পিৎজা জি তুজে দে জি ট্রেন তাতে গা রুগ সা না দানি চি হে ড্রো চি কি তে মন না টেঙ্গি jinsen chi rgo sen ta ti gi tu gi nga chu mi he lum bi ke me te non cho gi cha chen de ha chung gi du mo jin sa re teng gi chi rgo sen ta nga chu lum bi non gi si pa te non ra ga len ro ra da te chu nge ten ra ji gi chu wa ro de du ti ngi pha gen gi ten ra ji kho na le sa ng de je ke chim bo chi tu ta ngi pha gen gi chin ra she ze re sen ta cha na ge nga ge lo xin de ji yong do ko ge lo xin de cha na le za cho se lo xin de cha na za li me se ta de du ngi pha gen de chu wa ཁྱི ཕྱས ཁྱས ཁྱས ཁྱས ཁྱས ཁྱས ཁྱས ཁྱས ཁྱས ཁྱས ཁྱས ཁྱས ཁྱས ཁྱས ཁྱས ཁྱས ཁྱས ཁྱས ཁྱས ཁྱས ཁྱས ཁྱས ཁྱས ཁྱས ཁྱས tene ngar jila hite chonga hite ti ji le ka le ta tin no le ni mo hite gi tene ngar shin ne ngar jila hila tin ti khona ken chwa te ro da chum chi re sa